0: মানে ধৰক হেবিট।
1: মীন পালনো কৰে?
0: মীন পালনটো আছে,
1: হয়,
0: মীন পালনটো ভালে হৈছিল।
1: কি কি জাতৰ মাছ তাত আছে?
0: এতিয়া ৰৌ আছে, ভকুৱা আছে, এই মিৰ্গা আছে, গাছকাপ আছে, তাৰ ভাঙন আছে।
1: আৰু মীন পালনৰ কাৰণেও আপুনি প্ৰশিক্ষণ লৈছে নেকি?
0: মীন পালন আগতে লৈছিলোঁ, বহুত আগতে ল'লোঁ, এতিয়া লোৱা নাই।
1: আপোনাৰ